0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সাম্প্ৰতিক বানত ৰাজ্যৰ 95 জন লোকৰ প্ৰাণহানি, নামনি অসমতো বানৰ আশংকা, বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ ইছৰোৰ বানত বুৰ যোৱা অঞ্চলৰ 33খন মানচিত্ৰ প্ৰেৰণ, অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলালৈ 2025 বৰ্ষৰ হস্ততাঁত বঁটা, আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ প্ৰত্যয়জনক আৰম্ভণি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈ আছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে 2004 চনৰ পৰা ভূটানে কুৰিচু বান্ধৰ জলৰাশি এৰি অহাৰ ফলত এই জিলাকেইখনত বান সমস্যাই দেখা দি আহিছে। বঙাইগাঁও জিলাতো মানাহ আৰু আইনৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জিলাখনত সতৰ্কতাবাণী জাৰি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এন ডি আৰ এফৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত ৰাজ্যত বানৰ আশংকা থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই এন ডি আৰ এফৰ নীতি শিথিল কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে অসমত বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে দ্ৰুতগতিত চলি থকা কাম কাজত সন্তুষ্টি ব্যক্ত কৰে।
1: বচাও কে দৃষ্টি সে আৱশ্যক হে উসকে লিয়ে বহুত।

0: तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुंचाने का काम किया है और राहत का कार्य बहुत तीव्र गति से चल रहा है। नुकसान इतना हुआ है कि इसमें समय लगेगा, लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूं कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी, चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी का जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुंचेगा। और फिर मैं कहूंगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं। हेमंत दा सारी चीजों की चिंता कर रहे हैं और करेंगे। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास करूँ।
1: কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাই কালি খহনীয়া ক্ষতিগ্ৰস্ত নাগালেণ্ডৰ মন জিলা ভ্ৰমণ কৰি ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে খহনীয়াৰ কবলত পৰা লোকসকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সহায়ৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা লোৱা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আজি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ বাবে প্ৰতি বছৰে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা হয়। তেওঁ কয় যে প্ৰপত্ৰসমূহ শিক্ষানুষ্ঠানে বিতৰণ কৰা হ'ব। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে প্ৰপত্ৰ পূৰণ কৰি শিক্ষানুষ্ঠানত জমা দিব আৰু শিক্ষানুষ্ঠান কৰ্তৃপক্ষই নামভৰ্তি তালিকাৰ লগত মিলাই প্ৰতিবেদন দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ একাউণ্টত ধন জমা হোৱা আৰম্ভ হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আজিয়ে বানপীড়িত শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি ক্ৰয়ৰ অনুদানো মোকলাই দিয়া হ'ব বুলি সদৰি কৰে। শিক্ষকৰ বদলি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে পাৰস্পৰিক বদলিৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু অচিৰেই এই প্ৰক্ৰিয়া আৰম্ভ হ'ব।
2: মই ভাবোঁ যে অলৰেডি অৰ্ডাৰ জেনেৰেট হৈছে, মিউচুৱেল ট্ৰেঞ্চফাৰবিলাকৰ অৰ্ডাৰ জেনেৰেট হৈছে আৰু এইবাৰ চৰকাৰখন গঠন হ'ল মাত্ৰ মে' মাহত, গতিকে আমি কাম কৰাৰ কাৰণে সময়ো বহুত কম পালোঁ। গতিকে গৰম বন্ধৰ মাজতে গোটেইখিনি অৰ্ডাৰ আমি উলিয়াব পৰা নাই, কিন্তু নহ'লেও অৰ্ডাৰ জেনেৰেট হোৱাটো আৰম্ভ হৈ গৈছে।
1: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ্জোৱা অঞ্চলৰ 33খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা তথ্য ভাণ্ডাৰৰ জৰিয়তে ছিনথেটিক এপাৰেচাৰ ৰাডাৰ আৰু আলোকীয় উপগ্ৰহ তথ্য ব্যৱহাৰ কৰি এই মানচিত্ৰ আৰু সামগ্ৰীসমূহ যোগান ধৰা হৈছে। ছিনথেটিক এপাৰেচাৰ ৰাডাৰৰ তথ্যত সকলো বতৰ আৰু সকলো সময়ৰ প্ৰতিচ্ছবি আৰু আলোকীয় তথ্যত দিনৰ ভাগত আৰু ফৰকাল বতৰত লোৱা উচ্চ ৰিজলিউচনৰ প্ৰতিচ্ছবি অন্তৰ্ভুক্ত হৈ থাকে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসমৰ বান তথ্যৰ জিলাভিত্তিক সবিশেষ প্ৰদান আৰু সময় সাপেক্ষ উদ্ধাৰ তথা সাহায্য অভিযান উন্নত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ ভিতৰত জলমগ্ন অঞ্চলৰ মানচিত্ৰ প্ৰেৰণ অন্যতম। ফৰকাল বতৰত উপগ্ৰহীয় তথ্যৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি জিলা পৰ্যায়ত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ ৰিজলিউচনৰ উপগ্ৰহৰ তথ্যৰ ব্যৱহাৰ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে দীৰ্ঘকালীন সুৰক্ষা পৰিকল্পনা যুগুত কৰিবলৈও আহ্বান জনায়। তেওঁ কয় যে চৰকাৰে নৈপৰীয়া লোকসকলক খহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। বিহপুৰীয়া সমষ্টিৰ লতাবাৰীৰ মথাউৰিৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি তেওঁ জলসম্পদ বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে সংশ্লিষ্ট বিষয়াসকলক শীঘ্ৰে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ক্ষয় ক্ষতিৰ জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে। অনাগত সময়ত ল'বলগীয়া পদক্ষেপৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ গহপুৰৰ বান পৰিস্থিতিৰো বুজ লয়। তেওঁৰ সৈতে গহপুৰৰ বিধায়ক উৎপল বৰাও উপস্থিত থাকে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে গহপুৰ সমজিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
3: যোৱা ৰাতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো নিৰ্দেশনা

0: আছিলে আৰু সেইমতে কামখিনি কৰি আছিলে আৰু আজি ৰাতিপুৱাই মুখ্যমন্ত্রী ডাঙৰীয়াৰ নিৰ্দেশনা অনুসৰি মই আহি সকলো ইয়াত যিখিনি কাম আছে আমাৰ ইতিমধ্যে ৱাটাৰ ৰিসোর্স ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰো আহি পাইছে আৰু ইয়াত থকা স্থানীয় যিসকল বিষয়া আছে দুয়োখন ডিষ্ট্ৰিক্টৰ ডিচি আমি সকলোৱে অঞ্চলসমূহ পৰিভ্ৰমণ কৰি ইয়াৰ পিছত কি ধৰণে স্থায়ী সমাধানৰ কাৰণে কাম কৰিব লাগিব বা ইমিডিয়েট কোনখিনি কাম কৰাৰ প্ৰয়োজন আছে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু সেইমতে নিৰ্দেশনা দিয়া হৈছে আৰু যোৱাকালিৰ পৰা কাম কৰি আছে আৰু ভৱিষ্যতেও আজিৰে পৰা কামখিনি আগবঢ়াই নিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে।
1: মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক বান আৰু খহনীয়া সমস্যাৰ সন্মুখীন হোৱাৰ বাবে স্থায়ী সমাধান কৌশল উলিয়াবলৈ আহ্বান জনায়। অসমৰ তিনিগৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধবুম অঞ্চলৰ বোৱাকোটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠানে 2025 বৰ্ষৰ হস্ততাঁত বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ মহানগৰ জিলাৰ বুন্দাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিলখাৰীৰ অনন্য আৰ্হি কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰিব। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে আজি শপত গ্ৰহণ কৰিব। লোকভৱনত দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আৱাস কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণ কাৰ্য কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেছন আদালত আৰু বিশেষ ফাষ্ট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা 9 জুনত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগলছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰামোটোক 22-20, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লি চ' হিক 18-21, 21-15, 7-21 গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা সাহায্য অভিযানক লৈ চৰকাৰৰ তৎপৰতা। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ অসম ভ্ৰমণ। ৰাজ্যৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধিত কেইবাখনো জিলাত বানৰ আশংকা। শীঘ্ৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ঘোষণাকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ অসম ভ্ৰমণ সন্দৰ্ভত এটা বাতৰি দৈনিক জনমভূমি কাকতে। একেৰাহে চতুৰ্থ দিনৰ বাবে শিৱসাগৰ চৰাইদেউৰ বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰীক দেখুৱালে মহাপ্ৰলয়ৰ দৃশ্য। ট্ৰেক্টৰত গৈ নেপালী খুঁটিত নাড্ডা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতেও এই সম্পৰ্কে কেইবাটাও বাতৰি। ক্ৰমে কেন্দ্ৰই দিব আৰ্থিক সহায়, সংস্থাপন, ক্ষতিপূৰণ আৰু নেপালী খুঁটিৰ সৰ্বস্বান্তক মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। গাই গৰু কিনি দিব চৰকাৰে, নিৰ্মাণ কৰি দিব ঘৰো শীৰ্ষকেৰে প্ৰকাশ কৰিছে। ইপিনে কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত বিভিন্ন নদীৰ জলস্তৰ বৃদ্ধি তথা পুনৰ বানৰ আশংকা উদ্ভৱ হোৱাৰ দিশটোকো আজিৰ বিভিন্ন কাকতে গুৰুত্ব প্ৰদান কৰিছে। আমাৰ অসম কাকতত এই সম্পৰ্কীয় এটা বাতৰি শিৰোনাম, পানী এৰিলে কুৰিচু, সোৱণশিৰি, ৰঙানদী, ৰয়াঙৰ সৰ্বত্ৰ আতংক। দৈনিক অসম কাকতৰ একেটা বাতৰি শীৰ্ষক, কুৰিচু নিপকুৱে আনিছে বান বিভীষিকা। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা কেন্দ্ৰিক বাতৰি অসমে প্ৰতিদিন কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ আৰু কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগৰ আশ্বাস প্ৰদানৰ বাতৰিক দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতেও আগস্থান দিছে। অহা ডিচেম্বৰত স্বদেশলৈ উভতিব বুলি এখন সংবাদমেলযোগে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কৰা ঘোষণা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰে।

0: হৈছে। অহা 17 আগষ্টত সংসদত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ তথা মহিলা সংৰক্ষণ বিধেয়ক উত্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰা এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 95 জন লোকৰ প্ৰাণহানি, নামনি অসমতো বানৰ আশংকা। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ ইছৰোৰ বানত বুৰ্জ অঞ্চলৰ 33খন মানচিত্ৰ প্ৰেৰণ। অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলালৈ 2025 বৰ্ষৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহা আৰু ইশাৰাণী বৰুৱাৰ প্ৰত্যয়জনক আৰম্ভণি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: काली।
1: नमस्कार, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নৈৰ বাঢ়নীৰ পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ অভিযোগৰ বুজ লয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱৰ মুখ্য কাৰ্যালয়ত আজি লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দোৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখাল চেকপোষ্টত অভিযান চলাই আৰক্ষীয়ে প্ৰায় 13,32,000 টকাৰ অবৈধ সুৰা জব্দ কৰে আৰু 20 বছৰ অনুৰ্ধৰ বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত ভাৰতৰ আশীষ যাদৱ, তিৰি ধৰণীধৰণ, আমানত কমৰোজে নিজ নিজ শিতানৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: সমূহশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক এটি আলোচনা, মাছৰ সাম্ভাৱ্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা। আলোচনাটিত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ ক্ৰমে জ্যেষ্ঠ বিজ্ঞানী আৰু গৱেষক ডঃ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাৰ সৈতে কথা পাতিছে ভাস্কৰজ্যোতি আচাৰ্যই। আজি এই আলোচনাটিৰ প্ৰথম ভাগ আগবঢ়োৱা হৈছে।
1: আপোনালোক দুয়োগৰাকীকে স্বাগতম,
2: ধন্যবাদ।
1: আমি এই আলোচনাৰ আৰম্ভণিতে মাছৰ কিছু সাম্ভাৱ্য ৰোগৰ বিষয়ে কথা পাতিব খুজিছোঁ। এতিয়া আমাৰ গোটেই বছৰজোৰা মীন পালন হৈ থাকে, কিন্তু সেই বছৰজোৰাত বেলেগ বেলেগ সময় আহে, বিশেষকৈ এতিয়া বৰ্ষাকাল আৰু শেহতীয়াকৈ বানপানীটো বিভিন্ন ঠাইত হয়েই। এইবাৰ বাৰু আমি উজনি অসমত অলপ আগেয়ে নেদেখা বানপানীৰ ৰূপ এটা দেখিছোঁ, কিন্তু বানপানীৰ সময়তো বিভিন্ন ধৰণৰ পানী আহি আমাৰ মুকলি খাল বিলৰ পৰা, পথাৰৰ পৰা আহি পুখুৰীত পানী মিহলি হৈ যায়। সেইফালৰ পৰাও বিভিন্ন ধৰণৰ ৰোগৰ সম্ভাৱনা হ'ব পাৰে। তথাপি সততে আমি কেনেধৰণৰ ৰোগ আমি দেখোনো, সেই বিষয়ে অকণমান যদি আৰম্ভণিতে কয়।
2: যদি আমি ৰোগৰ কথা, মাছৰ ৰোগৰ কথা আমি যদি পাতিব যাওঁ, চ' প্ৰথম কথা হৈছে কি, আপোনাৰ আমাৰ ৰোগৰ কথা কোৱাৰ আগতে মই এটা মানে আজিকালি এটা আমাৰ সম্ভাৱ্য যোনটো এটা সমস্যা আমি দেখা পাওঁ সেইটো হৈছে অক্সিজেন ডিপ্লেশ্যন। ৰোগটোতকৈ এইটো বস্তু বেছি ইম্পৰ্টেণ্ট, কাৰণ ধৰক ৰোগটো আমাৰ নিৰাময় কৰিব পাৰি, অলপ সময় আমি কেতিয়াবা পাই যাওঁ, কিন্তু অক্সিজেন ডিপ্লেশ্যনটো আমাৰ মানুহৰ মাজত এটা এৱাৰনেছৰ প্ৰয়োজন হৈছে। চ' এইটো এটা মানে এনেকুৱা এটা সমস্যা য'ত আপোনাৰ মাছ মৰ্টেলিটি খুব মানে কম সময়ৰ ভিতৰতে হৈ যাব পাৰে, যে কৃষকৰ বা মীন পালকসকলৰ মানে এটা লছ হ'ব পাৰে।
1: মানে সেই পুখুৰী বা জলাশয়টোত অক্সিজেনৰ
2: অভাৱ হয়, অক্সিজেনৰ অভাৱ। এইটো জেনেৰেলি দেখা যায়, চাপ'জ আমাৰ যদি খুব গৰম পৰে, কণ্টিনিউৱাছলি 4-5 দিন গৰম পৰিলে আপোনাৰ ধৰক এনেকুৱা ধৰণৰ আমাৰ এটা সমস্যা দেখা যায়। আৰু নহ'লে চাপ'জ বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ চাপ'জ 3-4 দিন বৰষুণ দি আছে, তাৰপিছত এদিন হঠাতে যেনিবা ৰ'দ দি দিলে, তেতিয়াও এনেকুৱা অক্সিজেন ডিপ্লেশ্যনৰ এইটো এটা সমস্যা দেখা যায়। পুখুৰীবিলাকত খুব মানে এইটো মানে আমাৰ যোনটো ক্লাইমেট চেঞ্জ, আমি যোনটো কওঁ আমাৰ যোনটো জলবায়ু পৰিৱৰ্তন, এইটোৰ লগত ৰিলেটেড। আগতে কিন্তু অসমত এইবিলাক সমস্যা নাছিল, এতিয়া বৰ্তমান এইটো সমস্যা খুব সঘনে আমাৰ প্ৰায় ফোন আহে, দিহা পৰামৰ্শ বিচাৰি। এইটো এটা আমাৰ এটা জ্বলন্ত সমস্যা। এইটো কাৰণে মই এতিয়া যদি আপোনাক সাজেশ্যন হিচাপে যদি মই ক'ব বিচাৰোঁ আমাৰ মীন পালকসকলক, বহুতে ক'ব মেডিচিন বা অক্সিজেন টেবলেট, এইটো এটা খুব মানে আপোনাৰ প্ৰথম কথা হৈছে কি, তাত অলপ মানিটাৰী ইনভলভমেণ্ট মানে পইচা ইনভলভমেণ্ট আছে। চ' আৰু অক্সিজেন টেবলেটটো আপুনি ধৰক বজাৰত পাব নাপাব বা দোকানত আপুনি কেতিয়া পাব, আপোনাৰ ওচৰত নহ'লে আপুনি মজুত ৰাখিব লাগিব, অক্সিজেন টেবলেট পায়। কিন্তু তাতকৈ বেছি এটা ভাল আপোনাৰ উপায় হৈছে কি, আপোনাৰ ওচৰত এটা ৱাটাৰ পাম্প ৰাখি থ'লে আপুনি পুখুৰী পানীটোকে, কিন্তু গ্ৰাউণ্ড ৱাটাৰ নহয়, পুখুৰী পানীটোকে টানি আনি আকৌ পুখুৰীতে যাতে মানে আপোনালোকে হেৰি কৰি দিয়ে, ৰিচাৰ্কুলেট কৰি দিব লাগে, পেলাই দিব লাগে, যাতে পানীটো মানে চাৰ্কুলেশ্যন হৈ থাকে। আৰু যদি এই অক্সিজেন ডিপ্লেশ্যনৰ এটা মেজৰ যোনটো আমাৰ যোনটো চিম্বল, যোনটো আমি কওঁ যে এইটো অক্সিজেন ডিপ্লেশ্যন হৈছে বুলি আপুনি কেনেকৈ গম পাব, মাছবিলাক যদি খুব বাহিৰত মানে ধৰক ওপৰত মানে পানীৰ ওপৰৰ ভাগত যদি আহি পিনে উশাহ লৈ থাকে বা খেলি থকা দেখা পায়, মুখ মেলি মেলি, সেইটো ৰাতিপুৱা সময়ত জেনেৰেলি দেখা যায় নৰ্মেল, কিন্তু ধৰক আজিকালি দিনৰ ভাগতো দেখা যায়।

চ' যদি খুব পুখুৰীৰ ওপৰৰ ভাগত আহি পিনে যদি খুব খেলি থাকে, মুখ মেলি মেলি এনেকৈ অক্সিজেন, মানে যোনটো বতাহৰ আমাৰ যোনটো জলবায়ু যোনটো অক্সিজেন ল'বলৈ চেষ্টা কৰি থাকে, তেনে আমি গম পাম যে এইটো এটা অক্সিজেন ডিপ্লেশ্যনৰ এটা সমস্যা হৈছে। এনেকুৱা হ'লে যিহেতু এজন মীন পালকে ধৰক বহুত টকা ইনভেষ্ট কৰেই, অলৰেডি পুখুৰী এটা খান্দোতে বা মীন বা আপোনাৰ খাদ্য এইবিলাকত বহুত মানে পোনা খাদ্য বহুত খৰচ থাকে, গতিকে আৰু আপুনি আৰু অলপ পইচা মানে এড কৰি এটা ৱাটাৰ পাম্প ৰাখি পানীৰ ৰিচাৰ্কুলেশ্যনটো যাতে মেইনটেইন কৰি থাকে, মই ভাবোঁ মীন পালকসকলে কৰিব লাগে। নহ'লে আজিকালি এৰেটৰ চিষ্টেমো আছে, যোনটো আমাৰ পেডেল হুইল এৰেটৰ বা ছ'লাৰ এৰেটৰ বা ইলেক্ট্ৰিক

0: এটা ৱাটাৰ পাম্প ৰাখি পানীৰ ৰিচাৰ্কুলেশ্যনটো যাতে মেইনটেইন কৰি থাকে, মই ভাবোঁ মীন পালকসকলে কৰিব লাগে। নহ'লে আজিকালি এৰেটৰ ছিষ্টেমো আছে, যোনটো আমাৰ পেডেল হুইল এৰেটৰ বা চ'লাৰ এৰেটৰ বা ইলেক্ট্ৰিক এৰেটৰ, এৰেটৰ এটা ৰাখিব লাগে। কিন্তু এৰেটৰটো এটা সমস্যা কি, ইনিচিয়েলি যদি মাছবিলাকে এৰেটৰ ওচৰত যায়, এৰেটৰটো ঘূৰি থাকে, তাৰ হেৰিবিলাক মানে যোনটো উইংছবিলাক, কি হয় মাছবিলাক ওচৰত গ'লে মাছবিলাকৰ মানে অলপ আঘাত প্ৰাপ্ত মানে হেৰি হয়, দুখ পায় মানে। কিন্তু লাহে লাহে যেতিয়া বুজি পায় যে সেইটো ওচৰত যাব মানে, ধৰক তেখেতলোকৰ চেন্সে কয় যেতিয়া যাব নালাগে, আপোনাৰ প্ৰথম একমাহমান কিন্তু এনেকুৱা ধৰণৰ এটা সমস্যা দেখা যায়, অলপ মাছবিলাকৰ মানে গাত ক'ৰবাত আপোনাৰ দেখিব কি ক'ৰবাত ফিনবিলাক এৰি গৈছে, যোনটো ফানবিলাক এৰি গৈছে বা ক'ৰবাত স্কেলবিলাক এৰি গৈছে, ওপৰ ছালটো গুচি গৈছে, এনেকুৱা ধৰণৰ। কিন্তু লাহে লাহে এডজাষ্ট হৈ যায়। চ' বেষ্ট হয় কি, আপোনাৰ ওচৰত ইজি চলিউশ্যন এটা, জেনেৰেলি মই চাজেষ্ট কৰোঁ যে ৱাটাৰ পাম্প এটা ৰাখি আপুনি পুখুৰী পানীটোকে, কিন্তু গ্ৰাউণ্ডত নহয়, আকৌ এবাৰ কৈছোঁ, গ্ৰাউণ্ডতে নহয় পুখুৰী পানীটোকে আকৌ আপোনাৰ ৰিচাৰ্কুলেট কৰাটো খুব ইম্পৰ্টেণ্ট। এইটো হৈছে গ্ৰীষ্মকালত আপোনাৰ মানে আমাৰ
1: পুখুৰী পানী লৰচৰ হৈ থাকিব,
0: লৰচৰ হৈ থাকিব লাগে, হয় হয়।
2: তাৰ কাৰণে কিছুমান ইণ্ডিজিনিয়াছ টেকনিকো আছে, যোনবোৰ আমাৰ মানুহসকলে সচৰাচৰ গাঁও অঞ্চলত আমি দেখোৱে, হাঁহ চৰিব এৰি দিয়ে, হাঁহ চৰিলে কি হয় ওপৰৰ ভাগটোৰ পানীখিনি লৰি যায়। তাৰ উপৰিও আমি কিছুমান জেগাত দেখা পাওঁ যে বাঁহ লৈ পিনি অলপ ওপৰৰ ভাগটো পানী যাতে কোবাই দিয়ে, যাতে পানীটো চলাচল কৰি থাকিব পাৰে, যাৰ কাৰণে তেতিয়া অক্সিজেনৰ পৰিমাণ
1: মানুহো মাজে সময়ে
0: হয়,
1: আমি কোনোবা
0: সাঁতুৰি দিব পাৰে,
2: সাঁতুৰি দিব পাৰে, সেইটো এটা ভাল লাগে।
0: আৰু নেটিং কৰি দিব লাগে মাছবিলাক অলপ মাজে সময়ে, আমাৰ এইটো ভুল কৰোঁ আমি খুব, মানে নেটিং মানে কি, মাছটো এনেই ধৰক আমি প্ৰতি মাহত একবাৰ মাছ ধৰিবলৈ নহয়, মানে মাছটো যাতে চলাচল কৰে, তাৰ কাৰণে একবাৰ আমি পুখুৰী পানীটো যাতে লৰাই দিব পাৰোঁ, এনেকৈ ধৰণৰ একবাৰ নেটিং কৰিলে মাছবিলাকৰ গ্ৰ'থো বাঢ়ে সেনেকৈ কৰিলে। চ' এইটো এটা ইম্পৰ্টেণ্ট এটা মানে আমাৰ বিষয়, সেইটো এটা জ্বলন্ত সমস্যা যিহেতু। আৰু এটা কথা ইয়াতে কৈ থওঁ যে মানে ঠিক আছে, আপুনি ৱাটাৰ পাম্প ইউজ কৰিছে, সেইটো হৈছে আপোনাৰ মানে আপোনাৰ হৈছে আমাৰ থেৰাপেটিক যোনটো মেজাৰ, আমি হৈ যোৱাৰ পিছত সমস্যা মানে আমি ব্যৱহাৰ কৰা এইখিনি বস্তুখিনি যদি আপুনি প্ৰতিৰোধ কৰিব বিচাৰে, তেনেহ'লে পুখুৰীটো চাফা কৰি ৰাখিব লাগিব। মেইনলি অক্সিজেন ডিপ্লেশ্যন তলৰ যোনটো আমাৰ অৰ্গেনিক লোড মানে আমাৰ খাদ্য দিলোঁ বা এনে যোনটো বোকা যায় বা গেট যোনটো জমা হয় পুখুৰীৰ তলত, তাৰ কাৰণে হয়। মানে আমি জেনেৰেলি আমাৰ বিজ্ঞানসন্মত মীন পালনত আমি কওঁ যে আপুনি 3 বছৰ মূৰে মূৰে পুখুৰীটো চাফা কৰিব। কিন্তু আজিকালি যোনটো আমাৰ অনলি দানা মানে আজিকালিতো আমাৰ সম্পূৰ্ণ নেচাৰেল ফুড নহয়, দানা বেছ মানে আৰ্টিফিচিয়েল ফুড বেছ ফাৰ্মিং, গতিকে দানা যিমানে দিওঁ এই অৰ্গেনিক লোডটো বা গেটটো বেছি জমা হয়। গতিকে পাৰিলে মইতো আজিকালি চাজেষ্ট কৰোঁ যে 1 বছৰ বা 2 বছৰ মূৰে মূৰে পুখুৰীৰ তলটো আমি সম্পূৰ্ণ চাফা কৰি চূণ দি পিনে সম্পূৰ্ণ মানে পানীটো ড্ৰাই কৰি দিবলৈ কৈছোঁ। পানীটো ড্ৰাই কৰি তলৰ গেটটো আঁতৰাই দিব লাগে, আঁতৰাই পিনে তাত চূণ দি দেন এগেইন নতুন পানী ৰিফিল কৰি, ধৰক এইটো কৰিলে আপোনাৰ অক্সিজেন ডিপ্লেশ্যনৰ কিন্তু প্ৰব্লেমটো চলভ হ'ব।
1: এই পুখুৰী চাফা কৰা এই কামটো নিশ্চয় খৰালি কালত কৰা ভাল
0: হ'ব। অঁ হয় হয় হয়, যেতিয়া পানী লেভেল একদম
1: কমি থাকে,
0: কম থাকে সেইটো
1: সময়তে, বা আমি যেতিয়া মাছ ধৰিলোঁ, ধৰক আমি বহুত ঠাইত দেখোঁ মাঘৰ বিহুৰ আগে আগে বহুতে মাছ ধৰে, গতিকে তেনেকুৱা সময়ত যেতিয়া মাছখিনি উঠোৱা গ'ল, এইখিনি বিক্ৰী কৰিলে বা যিয়ে হওক, তেতিয়া তাৰ পাছতে পুখুৰীত আপোনাৰ সিঁচি দিয়াটো ভাল।
0: চাফা কৰি দিয়া, আমি কি কৰোঁ, আমাৰ ধৰক
1: সিঁচাই নহয় গোটেই তলটো চাফা কৰি
0: দিয়াটো ভাল। আৰু আমি কি কৰোঁ, ধৰক আপুনি ক'লে আমি এতিয়া মাঘৰ বিহুত মাছ ধৰোঁ, বোকাতে আমি বোকা গছকি গছকিয়ে মাছ ধৰোঁ, কথাটো বুজিছেনে, সেই বোকাবিলাক মানে আমি আঁতৰাব লাগে, আমিতো আকৌ ৱাটাৰটো ৰিফিল কৰি দিওঁ, নহয় সেই বোকাটো আঁতৰাই দিব লাগে,
1: বোকাখিনি একেবাৰে গেটখিনি
0: গেটখিনি
1: আৰু চূণ দি আকৌ সাজু কৰি দিব,
0: সাজু কৰি চূণ দি ছান ড্ৰাইং কৰি দিব লাগে, সূৰ্য পোহৰত মানে আপোনাৰ মানে শুকাব দিব লাগে, তাৰপিছত চূণ দি পিনে আপোনাৰ ধৰক আপুনি আমি ধৰক আমি পানীটো ৰিফিল কৰিব পাৰোঁ।
1: এতিয়া এইখিনি হৈ গ'ল আমাৰ যিটো অক্সিজেনৰ অভাৱ হোৱাৰ এটা সমস্যা, আৰু সেইটোৱে খুব যেতিয়া জটিল ৰূপো ল'ব পাৰে, জটিল ৰূপ ল'লে কি কি হ'ব পাৰে বাৰু, কেনেধৰণৰ সমস্যা হ'ব পাৰে?
0: জটিল ৰূপ ল'লে ধৰক আপোনাৰ প্ৰথম কথা হৈছে আমাৰ মাছ মৰ্টেলিটি মানে আপোনাৰ মাছৰ যোনটো মানে একেৰাহে কিজানি আপোনাৰ গোটেই ক্ৰপটোৱে নষ্ট হৈ যাব পাৰে, মানে একেবাৰে
1: আমি কোৱা শুনো যে পুখুৰীত মাছ মৰি উপঙি আছে, বহুতে কয় কোনোবাই আহি বিহ দি দিলে, যে এইটো অক্সিজেনৰ অভাৱৰ কাৰণে এই ঘটনাটো ঘটিব,
0: এইটো আচলতে বিহ দিয়াটো বাৰু সেইটো ধৰক সেইটোত মই কমেণ্ট কৰিব নাযাওঁ, কাৰণ সেইটোতো ধৰক মই নেদেখাকে ধৰক সেইটো কমেণ্ট কৰা টান, কিন্তু মেইনলি মাছ যদি উপঙি আহে, উপঙি মানে যদি থাকে ওপৰত বা মাছ যদি মৰি গ'ল, বহুত মাছ একেলগতে মৰি গৈছে, জেনেৰেলি গৰমৰ দিনত খুব বোলে ৰ'দ পৰিছে মাছ মৰিছে, এইটো মই ভাবোঁ সম্ভাৱ্য কাৰণটো আপোনাৰ এইটো অক্সিজেন ডিপ্লেশ্যন,
1: অক্সিজেনৰ অভাৱ
0: হয়,
1: সেই তাৰ কাৰণেও হ'ব পাৰে যেতিয়া যদি মানে জটিল ৰূপ লয়গৈ।
0: হয় হয়,
1: আচ্ছা, আৰু ইয়াৰ বাহিৰেও এনে মাছৰ কেনেধৰণৰ সম্ভাৱ্য ৰোগ আমি দেখা?
0: এতিয়া আমাৰ গ্ৰীষ্মকালত দুদিনমানৰ আগতে মোৰ মানে এটা ফোনো আহিছিল পাৰ্চনেল মানে কণ্টেক্টত, মানে ধৰক এতিয়া উকনি অলপ প্ৰব্লেম হয়, মাছৰ উকনি অলপ আমাৰ উকনি আৰু যোনটো আৰগুলাছ বুলি কওঁ আমি, যোনটো মানে আমাৰ অসমীয়া ভাষাত আমি এইটো উকনি মাছৰ উকনি বুলি মানে আমাৰ যোনটো কৃষকৰ ভাষাত মীন পালকসকলৰ ভাষাত উকনি বুলি কোৱা যায়, আৰু এটা আছে লাৰ্নিয়া বুলি, দুটা আছে, এটা আৰগুলাছ এটা লাৰ্নিয়া, চ' দুইটাকে আমি কমনলি উকনি বুলিয়ে কওঁ।
1: চ' এটা দেখা পোৱা যায় নেকি?
0: অঁ দেখা পোৱা যায়, দেখা

0: সেইটো দেখা পোৱা
1: দেখা
0: যায়।
1: পোৱা যায়। মানে উকনিটো অলপ আপোনাৰ ব্লেক কালাৰ টাইপৰ, কিন্তু লাৰ্নিয়াটো কিন্তু অলমষ্ট অলপ হোৱাইট কালাৰ টাইপৰ, কালাৰ ডিফাৰেঞ্চ আছে, ৰং নোহোৱা নিচিনা। উকনি হ'লে কি হয়, আপুনি এনেই আমি মন কৰোঁ মাছবিলাকৰ মাথাবিলাক অলপ ডাঙৰ হৈ যায় আৰু বডিটো অলপ মানে আপোনাৰ হেৰি হৈ যায়, বডিটো মানে মানে তলৰ যোনটো যোনটো ফ্লেছ পাৰ্ট, যোনটো মানে মেইন বডি পাৰ্টটো, এইটো মানে অলপ পাতল মানে লেৰেলা টাইপৰ হৈ যায়, সৰু হৈ যায়, মাথাটো ডাঙৰ আৰু বাকী বডি পাৰ্টটো সৰু। ছ' এইটো মানে মেইনলি উকনিটোৱে মানে নিউট্ৰিশ্যনটো লৈ লয়, মানে শুহি লয় পাৰ্টিকুলাৰলি, বা ব্লাডটো শুহি ল'ব পাৰে। ছ' এনেকুৱা ধৰণৰ, ইয়াৰ কাৰণে কিন্তু আপোনাৰ আমাৰ যোনটো আমাৰ কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানে এটা মেডিচিন আমাৰ ৰেডি কৰিছিল, আমাৰ গৱেষণা অন্তত সেইটো প্ৰস্তুত হৈছিল মেডিচিনটো, আৰ কিয়'ৰ বুলি, আৰ কিয়'ৰ, খুব ভাল ৰিজাল্ট দিয়ে মেডিচিনটো। প্ৰতি বিঘাত আপুনি প্ৰায় 40 ml মানকৈ দিব লাগে পানী কালি, দেন আফটাৰ 4 to 5 days একবাৰ দিয়াৰ পিছত, 4 to 5 days পিছত আকৌ একবাৰ দিব,
2: জুলীয়া ঔষধ, এইটো
1: জুলীয়া ঔষধ হয়। আৰু আপোনাৰ এইটো এতিয়া বৰ্তমান, আগতে ফিস্কোফেড, আমাৰ পানবজাৰত ফিস্কোফেডৰ যোনটো অফিচ, ফিস্কোফেডে আগতে ৰাখিছিল এই ঔষধটো, এতিয়াও তেখেতলোকে মোক সেইদিনাখন মানে মোক ফোন কৰোঁতে মই তেখেতলোকক কণ্টেক্টটো দিছোঁ, কলকাতাৰ কোন আমাৰ, কাৰণ লাইচেঞ্চ কৰা হৈছে, আমিতো নিজে নেবেচোঁ গোটেই ধৰক, ছ' কোম্পানীৰ এড্ৰেছ ডিটেইলছ দিছোঁ, তেখেতলোকে অৰ্ডাৰ কৰিম বুলি কৈছে। ছ' ফিস্কোফেডৰ লগত কণ্টেক্ট কৰিলে, পানবজাৰত যোনটো ফিস্কোফেড আছে আমাৰ গুৱাহাটীত, তেখেতলোকৰ লগত কণ্টেক্ট কৰিলে আমাৰ এই মেডিচিনটো পোৱা যাব। ছ' 40 ml পাৰ বিঘা পানীত মিক্স কৰি আপুনি ছটিয়াই দিব লাগিব, আৰু সদায় এইটো মেডিচিনটো ইউজ কৰোঁতে, যিকোনো মেডিচিন, নট অনলি আৰ কিয়'ৰ, আমি চাব লাগে যাতে বৰষুণ দিয়া দিনত দিনা মানে আমি মেডিচিন ইউজ কৰিব নালাগে, ৰ'দ দিয়া দিনাখনে, বা 3-4 দিন বৰষুণ দিলে, এদিন ৰ'দ দিলে, সেনেকুৱা দিনতো আমি ইউজ কৰিব নালাগে। ৰ'দ বোলে কণ্টিনিউছলি 3-4 দিন দি আছে, এনেকুৱা টাইমতহে মেডিচিনটো আমি দিব লাগে, বেছি ইফেক্টিভ হয় মেডিচিনটো।
2: সেইটো কথালৈ মন কৰিব লাগিব। এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে, আমি ইয়াত আমি কথা পাতি আছোঁ ঠিক পদ্ধতিগতভাৱে মীন পালনৰ কথা, নিজা পুখুৰী, কিন্তু আমি বহুত সময়ত দেখোঁ যে বেলেগ বেলেগ বিল, নৈ ইত্যাদিৰ পৰাও মাছ আনি পেলাই বিক্ৰী কৰে, আৰু যিবিলাকৰ দাম অকণ বেছিয়ে হয়, কাৰণ আমি যেতিয়া বজাৰলৈ যাওঁ বেপাৰীয়ে কয় দাদা এইটো নদীৰ মাছ সেইকাৰণে ইমান দাম বুলি তেওঁলোকে ব্যাখ্যা কৰে। তথাপি এই যেতিয়া আমি বিল বা নদীৰ পৰা যেতিয়া মাছ আনে, আমিতো তাত নাজানো তাত কেনেধৰণৰ প্ৰদূষণৰ উৎসৰ পৰা হয়তো আনিবও পাৰে, লেতেৰা পানীও হয়তো মিহলি হৈ আছে, তেনে ক্ষেত্ৰত কোনবিলাক কথা আচলতে মন দিব লাগে?
1: কি আপোনাৰ জেনেৰেলি আমাৰ নদীৰ মাছ বুলি যদি কোৱা যায়, প্ৰথম কথা হৈছে কি, নদীৰ মাছ বুলি যদি আমাৰ কোৱা যায় তেনেহ'লে ধৰক আমাৰ নদীৰ মাছবিলাক প্ৰায় ছেফ ফৰ কনজামশ্যন, প্ৰপাৰ যদি আমাৰ ব্ৰহ্মপুত্ৰ বা যিকোনো নদীৰ যদি হয়। আৰু অসমত মই যিমান দূৰ জানো এনেকুৱা ধৰণৰ কোনো পলিউটেড মানে ধৰক আমাৰ জলাশয় নাই, হাইলি পলিউটেড ধৰক। আমাৰ জেনেৰেলি এই প্ৰব্লেমটো ধৰক আমাৰ যোনটো নৰ্থ ইণ্ডিয়ান বেল্টত আছে, ধৰক এতিয়া কানপুৰ চাইড আপোনাৰ লেডাৰ ইণ্ডাষ্ট্ৰী বহুত আছে, গোটেই লেডাৰ ইণ্ডাষ্ট্ৰী ৱেষ্ট প্ৰডাক্ট আপোনাৰ গংগা মানে আমাৰ গংগা নদীত ডাইৰেক্টলি মানে, বা পাটনাৰ এইটো এৰিয়াত আমাৰ ইণ্ডাষ্ট্ৰী আছে, গোটেই আমাৰ পলিউশ্যনৰ যোনটো আমাৰ যোনটো ইণ্ডাষ্ট্ৰী যোনটো ৱেষ্ট প্ৰডাক্ট নদীখনত এৰি দিয়ে, গতিকে তাত অলপ ধৰক হেৰিটো থাকিব, তাত সেইখিনি মাছৰ মানে সেইটো ছাইডৰ মাছত অলপ প্ৰব্লেম থাকিব পাৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ আশে পাশেতো মই এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী, এনেকুৱা ধৰণৰ মেজৰ ইণ্ডাষ্ট্ৰী আমি দেখা নাই। আপোনাৰ 2 নম্বৰ কথা হৈছে ব্ৰহ্মপুত্ৰত এইটো সমস্যা মই পোৱাও নাই আজিলৈকে, এনেকুৱা ধৰণৰ সমস্যা। বিলৰ কথাটো, বিলতো আজিকালি কি হৈছে আপোনাৰ যোনবিলাক বিল আমাৰ মাছৰ কাৰণে, আমাৰ যিমান দূৰ আমাৰ যোনটো অভিজ্ঞতাই কয়, আপোনাৰ বিলৰ যিমানখিনি বিল, আমাৰ যিমানখিনি বিল আছে, বিলৰ পৰা যদি মাছটো আহে জেনেৰেলি এইটো ছেফ ফৰ কনজামশ্যন, কাৰণ যোনবিলাক বিলত অলৰেডি যদি কোনোবা ইণ্ডাষ্ট্ৰী বহি লৈ বিলখন যদি মানে ৱেষ্ট ডিছপজেলৰ কাৰণে ইউজ কৰিছে, তাত জেনেৰেলি মাছ ধৰা নাযায়। আৰু এটা কথা, এক্সক্লুচিভলি যদি আমাৰ যোনবিলাক কেমিকেল ৱেষ্ট যদি কিছুমান মানে হেৰি কৰে, মানে ধৰক আপোনাৰ ক'ৰবাত যদি ৰিলিজ কৰে মানে কোনোবা এখন বিলত, তাত যদি আমি মাছ, তাৰপৰা যদি মাছটো কোনোবা বেপাৰীয়ে উঠাই আনে, জেনেৰেলি আপোনাৰ এটা স্মেল এটা থাকিবই, মাছত এটা স্মেল এটা এইটো থাকিব, কিন্তু ডেফিনেটলি সেইটোত মানে,
2: আৰু আচলতে ইয়াতে সেই বিক্ৰেতাজনৰ সততাৰ কথাটোও থাকে,
1: হয় হয়,
2: তেওঁ নিজেও সেইখিনিত সজাগ হ'ব লাগিব, আৰু তেওঁ হয়তো এদিন বিক্ৰী কৰিব, দুদিন পাছত হয়তো বিক্ৰী কৰিব নোৱাৰিব, গতিকে তেওঁ নিজে নিজৰ বজাৰখন নষ্ট কৰাৰ নিচিনা হয়। আৰু এটা কথালৈ আমি মন কৰিছোঁ, এতিয়া ধৰি লওক যিবিলাক ঠাইত খুব বেছি বানপানী হৈছে, এতিয়া উজনি অসমতে আমি এবাৰ যিটো প্ৰকোপ দেখিছোঁ, তাতে মানুহৰ ঘৰৰ চোতালে চোতালেও বিভিন্ন মাছ আহি সোমাই গৈছেহি, কিন্তু মানুহবিলাকে, বহুত মানুহে সেয়া মাছ খোৱা নাই, কাৰণ বহুতে কয় যে বানপানীত এনেকৈ অহা মাছ খাব নালাগে বুলি, গতিকে এই কথাটো অকণমান ব্যাখ্যা কৰি দিব নেকি?
1: ধৰক আপোনাৰ বানপানীত মানে ধৰক যোনখিনি মাছ ওলাই আহিছে, মেইনলি আপোনাৰ মোৰ মানে অভিজ্ঞতাৰ পৰা মই যোনখিনি গম মানে মানে যোনখিনি ক'ব পাৰোঁ যে আপোনাৰ ধৰক সেইটো মেইনলি নদী বা খাল বিলৰ পৰা ওলাই অহা মাছেই, বা কাৰোবাৰ পুখুৰীৰ পৰা ওলাই অহা, মানে কাৰোবাৰ পুখুৰীৰ পৰা ওলাই অহা মাছ, এনেকুৱা ধৰণৰ কোনো কথা নাই যে এইটো মাছ খাব নোৱাৰিব, মানে এনেকুৱা ধৰণৰ কোনো কথা নাই। ছ' আপোনাৰ

0: মানে চেফ যদি আপুনি ধৰক, মই এতিয়া মোৰ এটা কথাই মই কওঁ, যদি আপোনাৰ ফুড চেফটিৰ যদি এছপেক্টটো আমি চাওঁ, তেনেহ'লে সেইটো আমি টেষ্ট কৰিব লাগিব ফাৰ্ষ্ট এণ্ড ফৰমষ্ট। এটা মানে ছুপাৰষ্টিচন বা এইটো যোৱাটো আমাৰ ভুল কথা, আমি এটা টেষ্ট কৰিব লাগিব তাৰ মাছল, মানে ধৰক ফ্লেচ বা মাছৰ যোনটো আমাৰ মাংসটো লৈ পিনে আমি অলপ টেষ্টিং কৰি মেলি, ইয়াত বোলে কিবা পেষ্টিচাইড ৰেচিজ ইউজ বা এনেকুৱা ধৰণৰ হেভি মেটেলছ কিবা ধৰণৰ এনেকুৱা ধৰণৰ আছে নেকি। আমি কিন্তু পৰাপক্ষত যদি ছাপ'জ কোনোবা এটা এৰিয়াত যদি খুব ধৰক ইণ্ডাষ্ট্ৰিয়েল বেল্ট এটা আছে, ইণ্ডাষ্ট্ৰিয়েল বেল্টৰ ওচৰে পাঁজৰে যদি আপোনাৰ যদি তাত যদি বানপানী হৈছে, তাৰ পৰা যদি মাছ ওলাই আহিছে সেইটো এৰিয়াত, তেনেহ'লে নোখোৱাটো ভাল,
1: নোখোৱাটো ভাল। বা এনেকুৱা সময়ত বহুত মানুহে বানপানীত ব্লিচিং পাউডাৰ, ফেনাইল ইত্যাদিও প্ৰয়োগ কৰে ঘৰৰ
0: হয় হয়
1: চৌহদত, গতিকে সেইখিনিৰ পৰাও হয়তো অকণমান বিপদ হ'ব পাৰে,
0: মানে
1: সামান্য পৰিমাণৰ এটা
0: সামান্য
1: আশংকা এটা
0: পৰিমাণৰ
1: থাকে।
0: এটা হেৰি থাকে, কিন্তু এইটো পানীত যিহেতু বানপানীত এটা হিউজ এমাউণ্ট অফ আমাৰ পানীটো, পানী আমাৰ যোনটো ভলিউম সেইটো বেছি থাকে, গতিকে এইটো ডাইলিউশ্যন হৈ যায়।
1: হয়
0: এনেকুৱা ধৰণৰ মানে আমাৰ হাউচ হোল্ড ব্লিচিং পাউডাৰে ধৰক সেইটো এফেক্ট কৰিব
1: হয়
0: নালাগে
1: হয়
0: মোক,
1: হয়
0: কিন্তু যদি ইণ্ডাষ্ট্ৰিজ, মই যেনেকৈ ক'লো কিছুমান ইণ্ডাষ্ট্ৰিজ
1: হয়
0: চাপ'জ আপোনাৰ
1: হয়
0: বিল এখনত বোলে ডিছপ'জ কৰিছে, যদি বানপানী সেইটো এৰিয়াত হৈছে, মাছটো যদি তাৰ পৰা ওলাই আহিছে,
1: হয়
0: যদি আপুনি গম পায় আপোনাৰ আশে পাশে ইণ্ডাষ্ট্ৰি এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আছে, বা আপোনাৰ ধৰক চাহ বাগানৰ এৰিয়াৰ পৰাও যদি ওলাই আহিছে
1: হয়
0: চাহ
1: হয়
0: বাগানৰ, সেইটো বোলে ফ্লাডেড হৈ গৈছে,
1: হয় হয়
0: তেনেহ'লে পৰাপক্ষত এভইড কৰাটো ভাল।
1: ভাল
0: আপোনাৰ পৰিৱেশটো আপুনি নিজে ওচৰে পাঁজৰে পৰিৱেশটো একবাৰ চাই ল'লে যথেষ্ট ভাল হয়।
2: মাছৰ সাম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা শীৰ্ষক আলোচনাটিৰ আজিৰ প্ৰথম ভাগ শুনিলে। দ্বিতীয় তথা অন্তিম ভাগ শুনিবলৈ পাব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত। আলোচনাটিত ভাগ ল'লে ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।
3: প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মিলে

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: एटिया आगबढ़ाइछो कृषक राइजर बाबे बतरर बतरा आरु कृषि परामर्श। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তদুপৰি যদি ৰহৰৰ গুটি ইতিমধ্যে ওখ পথাৰত সিঁচাৰ কাম শেষ কৰিছে, তেতিয়াহ'লে খেতিডৰাৰ পৰা প্ৰবল বৰষুণৰ বাবে জমা হোৱা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, সেয়েহে খেতিয়কসকলে এই বতৰৰ সুবিধা লৈ মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। গেৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। মাছ পালন কৰা খেতিয়কসকলে পুখুৰীৰ পানী বঢ়াৰ লগে লগে মাছৰ পোনা মেলাৰ ব্যৱস্থা কৰক আৰু পুখুৰীৰ পানীৰ অম্লতা বজাই ৰাখিবলৈ 250 কেজি চূণ প্ৰতি হেক্টৰ প্ৰতি বছৰ প্ৰয়োগ কৰিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিবোৰ অঞ্চলত বানপানীৰ ফলত শালি ধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে, সেই অঞ্চলৰ কৃষকসকলে কম শ্ৰম আৰু কম বীজ সিঁচা খৰচত পুনৰ শালি ধানৰ খেতি স্থাপন কৰিবলৈ ৱেট ডাইৰেক্ট ছিডেড চালি ৰাইচ বা ৱেট DSR প্ৰযুক্তি গ্ৰহণ কৰিব পাৰে। উন্নতমানৰ বীজ সংগ্ৰহ আৰু ৱেট DSR পদ্ধতি সম্পৰ্কে প্ৰযুক্তিগত পৰামৰ্শ লাভৰ বাবে কৃষি গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ অথবা অনুমোদিত কৃষি উপকৰণ বিক্ৰেতাৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি আগষ্ট মাহৰ মাজভাগৰ আগতেই বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে মধ্যকালীন ধানৰ জাত যেনে শ্ৰাৱণী, নুমলী, ঢলী আৰু বিনা ধান 11 আদি ৰোপণ কৰিব পাৰে। এই জাতসমূহ 125-130 দিনৰ ভিতৰত পৰিপক্ক হয় আৰু আগষ্ট মাহৰ মাজভাগৰ ভিতৰত পানী

নিজোৱা অঞ্চলৰ বাবে উপযোগী। যদি আগষ্ট মাহৰ শেষৰ ফালে বানপানীৰ পানী নামি যায় তেন্তে কৃষকসকলে স্বল্পকালীন ধানৰ জাত যেনে লুইট, কপিলি আৰু দিচাং আদি পোনপটীয়াকৈ বীজ সিঁচি বা পুলি ৰোপণ কৰি খেতি কৰিব পাৰে। পোনপটীয়াকৈ বীজ সিঁচা আগষ্ট মাহৰ শেষ সপ্তাহলৈকে কৰিব পাৰি। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ বাবেও মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। মূলাৰ আগতীয়া জাতবোৰ হ'ল পোচা দেশী, পোচা চেটেকি, পোচা হিমানী আদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু শালি ধান ৰোপণৰ বাবে সাজু হৈছে সেয়েহে যিসকল খেতিয়কে ইতিমধ্যে ৰোপণ আৰম্ভ কৰিছে তেওঁলোকক নতুনকৈ ৰোৱা পথাৰত মাটিৰ আলিটো সঠিকভাৱে দিয়া আৰু পানী ওলাই যোৱা নলাসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। যদিও ধান খেতিৰ বাবে পানীৰ প্ৰয়োজন, তথাপিও ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত প্লাৱনে কোমল পুলিবোৰ উটুৱাই লৈ যাব পাৰে। আনহাতে যিসকল খেতিয়কে এতিয়ালৈকে ৰোপণ আৰম্ভ কৰা নাই তেওঁলোকক বৰষুণৰ সময়ত পুলিবোৰ উভালি পৰা বা বোকা পানীৰ তলত পোত যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰোপণ কাৰ্য স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোৱা হওক এটি লোকগীত প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত।

0: पुतला बोल रहे?
1: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
0: मतलब?
1: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग। अरे पहली वाली बात कहाँ,
0: पर हम तो सब यही डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
0: सच है?
1: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
0: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूंगा।
2: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: এতিয়া শুনক পাচলি আৰু শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনা প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, তিতাকেৰেলা 2,800 টকাৰ পৰা 8,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 4,000 টকা, বিলাহী প্ৰতি কুইণ্টলৰ দৰ 3,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, ৰঙালাও 2,000 টকাৰ পৰা 2,800 টকাৰ ভিতৰত, অমিতা 2,000 টকাৰ পৰা 2,500 টকা, গাজৰ প্ৰতি কুইণ্টলৰ দৰ 6,500 টকাৰ পৰা 7,000 টকা, জলকীয়া 11,000 টকাৰ পৰা 12,000 টকা, কোমোৰা 18,000ৰ পৰা 25,000 টকা, জিকা প্ৰতি কুইণ্টলৰ দৰ 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 1,800 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 3,000 টকা, বন্ধাকবি 1,800 টকাৰ পৰা 2,500 টকা, পটলৰ দৰ প্ৰতি কুইণ্টলত 2,000 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,500 টকাৰ পৰা 5,000 টকা, লাও প্ৰতি কুইণ্টলত 2,000 টকাৰ পৰা 3,000 টকা, পালেং শাক 100 মুঠাত 100 টকা, উৰহি 1,500 টকাৰ পৰা 2,000 টকা, লেচেৰা 3,500 টকাৰ পৰা 4,500 টকা, কাজিনেমুৰ প্ৰতি পোনৰ দাম 170 টকাৰ পৰা 200 টকা, পদিনা 100 মুঠাৰ দাম 100 টকা, ধনিয়া পাত 100 মুঠাৰ দাম 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 2,200 টকা, মগু 9,600 টকাৰ পৰা 12,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 6,900 টকাৰ পৰা 8,200 টকাৰ ভিতৰত, মাটিমাহ 10,600 টকাৰ পৰা 13,500 টকাৰ ভিতৰত, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকাৰ ভিতৰত, মচুৰ দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 7,200 টকাৰ পৰা 9,100 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,100 টকাৰ পৰা 7,800 টকা, আলুৰ প্ৰতি কুইণ্টলৰ দাম 1,000 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 3,500 টকাৰ পৰা 4,500 টকা, সৰিয়হ 6,500 টকাৰ পৰা 6,750 টকা, তিলৰ দাম প্ৰতি কুইণ্টলত 14,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 16,000 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 13,000 টকাৰ পৰা 15,000 টকা, শুকান জলকীয়া প্ৰতি কুইণ্টলত 21,000 টকা, গুড়ৰ প্ৰতি কুইণ্টলৰ দাম 6,200 টকাৰ পৰা 6,600 টকাৰ ভিতৰত, চেনি 4,700 টকাৰ পৰা 5,400 টকাৰ ভিতৰত, তামোলৰ প্ৰতি পোণৰ বজাৰ দৰ 300 টকাৰ পৰা 500 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ দাম 2,180 টকাৰ পৰা 2,560 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কিলোগ্ৰামৰ টিনত 2,250 টকাৰ পৰা 2,280 টকাৰ ভিতৰত, ঘেঁহুৰ প্ৰতি কুইণ্টলৰ দাম 2,300 টকাৰ পৰা 3,000 টকাৰ ভিতৰত। এয়াই আছিল শেহতীয়া পাচলি আৰু শস্যৰ বজাৰ দৰ। আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
1: TLI है ना।
2: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
3: এখন মত ঘৰৰ মানুহে হুকুম সিংক কুৰকুৰ দাস বুলি মাতিছিল কাৰণ লাইট ফেন চলি থকা দেখিলে তেওঁ সকলোৰ ওপৰত চিঞৰ বাখৰ কৰিবলৈ ধৰিছিল।
4: আৰু ৰমুৱা, এই ফেনখন কিয় চলাই থৈছ? বিজুলীৰ বিল কি তোৰ বাপেৰে ভৰিব?
3: কিন্তু আজিকালি সকলোৱে তেওঁক পিয়াৰেলাল বুলিহে মাতে কাৰণ যিদিনাৰ পৰা তেওঁ চলাৰ পেনেল লগালে সেইদিনাৰ পৰা মিটাৰৰ কাটাডাল শান্তিৰে শুই থাকে। আৰু হুকুম সিঙো PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 14লৈ বৃদ্ধি দৈয়াং আৰু কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশিৰ ফলত উজনি নামনিত বিস্তীৰ্ণ অঞ্চল জলমগ্ন শিৱসাগৰত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰত ভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ আৰু মুম্বাইত ব্ৰিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিকছ ৱেবছ বজাৰ আৰম্ভ নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক বিভিন্ন উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়
1: আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা যদি মই কমাৰ্চ পঢ়িছোঁ তেতিয়া মই কমাৰ্চৰ লগত জি এছ টিৰ বিষয়ে জানিব লাগিব যাতে মই কমাৰ্চ পাছ কৰি জি এছ টি ৰিলেটেড মই কামত সোমাব পাৰোঁ বোলে মই কমাৰ্চ পঢ়িছোঁ কিন্তু মই কোম্পেনী লৰ ওপৰত পঢ়িব লাগিব যাতে কমাৰ্চ পাছ কৰি মই কোম্পেনী এটাৰ লগত নিজক জড়িত কৰিব পাৰোঁ কাৰণ মই কোম্পেনী লৰ বিষয়ে জানো বি এ আৰু এম এ অকল আমাৰ শিক্ষাৰ শেষ হ'ব নোৱাৰে যদি মোৰ ছায়েন্স পঢ়িছোঁ মই কেনেকৈ নিজক আই টিৰ লগত পৰিচয় কৰিব পাৰোঁ কেনেকৈ মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে জানিব পাৰোঁ দেয়াৰ আৰ 1 লাখ প্লাছ কোৰ্চেছ যি আমাৰ লগত আছে
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয় শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ স্নাতক পৰ্যায় সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2500 টকাকৈ প্ৰদান কৰা হ'ব শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব অনুষ্ঠানত শিক্ষাৰ্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হয় এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1000 স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5000 টকা প্ৰদান কৰা হ'ব অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয় লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000তকৈও অধিক টকা সাহায্য বিতৰণৰো শুভাৰম্ভ কৰা হয় এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তামোলপুৰ জিলাতো আজি 3টা স্থানত জিলাভিত্তিত আবেদন পত্ৰ বিতৰণৰ অনুষ্ঠান ৰূপায়ণ কৰা হয় তামোলপুৰ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিশ্ব

0: যে দৈমাৰি, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোলাঘাট জিলাত আয়োজিত জিলাভিত্তিক অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই অনুদান পত্ৰ বিতৰণ কৰে। বোকাখাটৰ জে ডি এছ জি মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মহাবিদ্যালয়খনৰ 2220গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ আওতালৈ আহিছে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰে। একেদৰে কোকৰাঝাৰ, বজালী, কাছাৰ, গোলাঘাট, বিশ্বনাথ, ডিব্ৰুগড়, লখিমপুৰকে ধৰি অন্যান্য জিলাসমূহতো আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। বিগত দুই তিনিদিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, দৰং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা অবিৰতভাৱে অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ মেৰাপানী, নুমলীগড় আদি অঞ্চলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। মেৰাপানী অঞ্চলৰ দৈয়াং নদীৰ দাঁতি কাষৰীয়া কাছমাৰীৰ ইটানগৰ, ধৰমপুৰ আৰু চেনাইৰ চাপৰি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সুমাইছে। গোলাঘাট জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে। ইফালে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নৈৰ বাঢ়নী পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱৰ সমীপৰ নোৱা নৈৰ মথাউৰিৰ কালি এটা অংশ ছিগি যোৱাৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্ৰ বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰ সংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাশনৰ অগ্ৰগতি, ক্ষয় ক্ষতিৰ মূল্যায়ন আৰু বানৰ পাছৰ ব্যৱস্থা সমূহ সন্দৰ্ভত বৈঠকত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তই জনোৱা মতে শিৱসাগৰ জিলাৰ প্ৰায় 43,000 বানপীড়িত পৰিয়ালে ইতিমধ্যে ৰাজ্য চৰকাৰৰ 15,000 টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰিছে। মন্ত্ৰী হাজৰিকাই জিলা প্ৰশাসনক সকলো বানপীড়িত পৰিয়ালে সময়মতে সাহায্য লাভ কৰাটো নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। জিলাখনত পুনৰ সংস্থাপনমূলক সকলো কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ আৰু বিভাগসমূহৰ মাজত সু সমন্বয় ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হৈছে। এই বৈঠকত মন্ত্ৰী বিমল বৰা, সুকান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইও উপস্থিত থাকে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে আজি শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধবস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বিটিচি প্ৰধানগৰাকীয়ে এটা 104জনীয়া দলেৰে বান বিধবস্ত জিলাখনত সাহায্য প্ৰদানৰ উদ্দেশ্যে উপস্থিত হয়। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোক আদৰণি জনায়। মহিলাৰীৰ নেতৃত্বত যোৱা দলটোৱে বানত ক্ষতিগ্ৰস্ত দুৰ্গম অঞ্চলৰ প্ৰায় 10,000 লোকক সাহায্য সামগ্ৰী বিতৰণ কৰে। পৰিদৰ্শনৰ সময়ত মহিলাৰীয়ে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যাসমূহ সুধি সম্ভৱপৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰি এইদৰে কয়।
1: মই দেখিছো শিৱসাগৰ জিলাত মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে। চব মানুহ আহি পেলাই মই চাইছো প্ৰেক্টিকেলি ইয়াত এতিয়াও পানীৰ মাজত আছে, কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মোটামুটি বনাই দিব লাগে। সেইবিলাক ৰাইজৰ ডিমাণ্ড অৱগত কৰি মথাউৰি বনাব লাগে। মথাউৰিটো যদি ডাঙৰকে ওখকে বনাই তেতিয়াহ'লে সিহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে। খুব ভাল কথা, মই চৰকাৰক জনাম আৰু বনাব, নিশ্চয় বনাই আছে বনাব। ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম আৰু মই কৈছো যে বিটিচি ফালৰ পৰা আৰু আহিব সাহায্য।

0: পিছত ছেটেলমেণ্টৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে। সেইটো ময়ো কৈছো যে বিটিচি ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছো।
1: শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পানবেচা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আবদ্ধ পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অ' এন জি চি আৰু জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰৰ জৰিয়তে দিনে নিশাই পানী নিষ্কাশনৰ কাম অব্যাহত আছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই বিগত চাৰিদিন ধৰি শিৱসাগৰৰ সমীপৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰি দিলেহী শ্লুইচ গেটত চলি থকা পানী নিষ্কাশন কাৰ্য তদাৰক কৰি আছে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিভাগীয় বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে মন্ত্ৰী বৰাক সহযোগ আগবঢ়াইছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
2: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনৰ সভাকক্ষত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কৰোৱায়। ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই ৰাজ্যপালৰ অনুমোদন বিচাৰে। এই অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত ডঃ ৰিফ হাজৰিকা, উৎপল বৰুৱা, ৰাজ্যপালৰ আয়ুক্ত তথা সচিব এছ এছ মীনাক্ষী সুন্দৰা, এ আৰ টি পি পি জি বিভাগৰ ডঃ পাতিবন্দলা অশোকবাবু আৰু চৰকাৰৰ ভালেসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱৰ মুখ্য কাৰ্যালয়ত আজি লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। লোকপিয়ল 2027 অভিযানৰ অসমৰ সঞ্চালক বিশ্বজিৎ পেগু আৰু জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গে আজি গীতটি মুকলি কৰে। সভাত সঞ্চালক বিশ্বজিৎ পেগুৱে জুবিন গাৰ্গৰ এই গীতটোৱে লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিব বুলি আশা প্ৰকাশ কৰে।
3: আমাৰ যিটো চেঞ্চাছ 2027 পাব্লিচিটিৰ কাৰণে আমি আজি থিম ছং লঞ্চ কৰিছোঁ চেঞ্চাছ 2027। এই গীতটো আমাৰ শ্ৰদ্ধাৰ আমাৰ জুবিন দাই গোৱা গান হয় আৰু ইয়াৰ যিটো লিৰিক্স পংকজ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ ডি চি কোকৰাঝাৰ তেখেতে লিখিছিলে আৰু আজি আমি আমাৰ গৰিমা বাৰ সৈতে আমি এই গীতটি আজি শুভ উন্মোচন কৰিছো। আশা কৰিছোঁ যে এই গীতটো আমাৰ ৰাইজৰ মাজত খুব পপুলাৰ হ'ব আৰু উদ্দেশ্য যিটো চেঞ্চাছ আমাৰ যাতে খুব সফলভাৱে হয় বা একুৰেট চেঞ্চাছ যাতে হয় তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাম।
2: এই অনুষ্ঠানত লোকপিয়লৰ অতিৰিক্ত সচিব পাৰ্থ পেগু, নডেল বিষয়া ডঃ নিজৰা শৰ্মা, লোকপিয়ল অভিযানৰ যুটীয়া সঞ্চালক ভাৰতী চন্দাকে ধৰি ভালেসংখ্যক বিষয়া আৰু সংবাদ মাধ্যমৰ লোক উপস্থিত থাকে। সমাগত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় পতাকা কুইজ 2026 অহা 15 আগষ্টলৈ মুকলি থাকিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা বিভাগে মাই ভাৰত পৰ্টেলৰ জৰিয়তে যুৱ নাগৰিকসকলক এই মুকলি কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ বিকাশ তথা ইয়াৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ অৱদান, ভাৰতীয় পতাকা সংহিতা, ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন 1971 আৰু ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে যুৱ প্ৰজন্মক অৱগত কৰাটোৱে এই কুইজ প্ৰতিযোগিতাৰ প্ৰধান লক্ষ্য। ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ 500ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্ছ ৱেবছ বাজাৰ আজি মুম্বাইত আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ, অন্যান্য বিশিষ্ট লোকসকলে বন্তি প্ৰজ্বলনেৰে এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰে কয় যে আজি ভাৰতে বিশ্বগুৰু হিচাপে উচিত স্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয় যে ব্ৰিক্ছ ৱেবছ বজাৰ এনে এখন মঞ্চ য'ত ব্যৱসায়িক ধাৰণাসমূহে সীমা অতিক্ৰমী সুনিৰ্দিষ্ট অংশীদাৰিত্বলৈ গতি কৰিছে। তেওঁ উল্লেখ কৰে যে শিল্প আৰু প্ৰযুক্তিৰ মাজত থকা সীমা বিলীন হৈ গৈছে, যিয়ে গোলকীয় সৃষ্টিশীল অৰ্থনীতিৰ ভৱিষ্যত গঢ় দিছে। তেওঁ ঔদ্যোগিক নেতাসকলক, সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। জনসমাৱেশক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে এই ব্ৰিক্ছ ৱেব বজাৰ 20খন অংশীদাৰী দেশৰ 500তকৈও অধিক প্ৰতিনিধি আৰু 80খনতকৈও অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰ'ব। দুদিনীয়া এই অনুষ্ঠানত একাধিক আলোচনা, উপস্থাপন আদি অনুষ্ঠিত হ'ব। অর্থনৈতিক

পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটৰ ৰাজ্যৰ বাইহাটা চাৰিআলি তেজপুৰ সংযোগী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 135 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰা এই কমিটীয়ে প্ৰায় 8,970 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পটো সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আগুৱাই পঢ়ি দিছোঁ। ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান। ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 14লৈ বৃদ্ধি। দৈয়াং আৰু কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশিৰ ফলত উজনি নামনিত বিস্তীৰ্ণ অঞ্চল জলমগ্ন। শিৱসাগৰত বানৰ পাছৰ পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰতভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ আৰু মুম্বাই ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিক্ছ ৱেব বজাৰ আৰম্ভ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।